আকাশবাণী আগরতলা ককটুমা পরিও চিত্তদেব বর্মা তিনি ককটুমা বুবাগ রকুংখা রাষ্ট্রবক্রক দুর্পটি মুর্মু কিয়কজাক ভারত সনান্তি সানাবাগৈ শিখলা হদান সেবুকসিমি নাইটুগিয়াই সামু মান্থমুঙ্গ সাকথানী কবক্ষা মন্ত্রীবক্রক নরেন্দ্র মোদী তিনি কিরগিস্তানী বিসকেও হায়ুংনি অজরক বাই ককলাম সালাইমেও আচুখা বসকাং সেপ্টেম্বর তালনি সাল নুচি চারো এডিসি ভিলেজ কমিটি চংমারি সংসারজাগান চংজায়া জরানী বাকে হাস্টে বিধানসভা অধিবেশন মঠাক তনিমা তিনি সাকলাই জাকা তাবো ককটমা শুক্রবই রাষ্ট্রবক্রক দুর্পটি মুর্মু কিয়কজাক ভারত সনামতি সানা বাকে শিখলা হদান সেবুকসিমি নাইটুগিয়াই সামু মান্থমুঙ্গ সামনা বাকে সাকথানী কবকা তিনি দিল্লি কটাল বসং ফেশন টাংসেপ মঠানী কথুমলাইমুঙ্গ কক নারকি ব পরিণায় রক্ন অ কবকমুং নারকা খোচাটাইকলাই অ কথুমলাইমুঙ্গ ডিগ্রি নাহার যা খরক ব্রী সাই পরিণায় রং বিং রাও চাচি বানো বুড়ি রক নেপাল কিরিমা সিংসেকে তৈ লমা তাই হা কাকি থিমানী বাঙ্গি বরক খরক চকুরাথাম অংখা তাই খরক ব্রী সাই নৈরা ব্রীচিসিনী গবং নকমাজাক দো নাইটু কারিমুং সামু তাবো বাতংজাক দো তৈ নিং ফেরং টং বুতাক খরক চকুরা থামচি থাম সামু টাকার গচাউই দো হিনে খাকলাই জাগো আরও ভারত হাকতনী নাইটু কারিনী বদলক নেপাল সেনক্রাক বদলক বাই গথালাই সামু টাঙ্গি দো ইয়ং তিব্বত থিমানী খরক চিদক তাই কমাজাক খরক ভারা ব্রীচিদক অ পাটিমুঙ্গ খরক চুকুচি সাইনি গবং দেরও কলাইবাইকা মন্ত্রীবক্রত নরেন্দ্র মোদী তিনি কিরগিস্তানী বিসকেও হায়ুংনি অজারক বাই বখাকনী ককলাম সালাইমেও আজুকা সাংহাই কো অপারেশন অর্গানাইজেশন ককলাম সালাইমা পুইলা বখাগ কাইনি ককলাম সালাইমেও সঙ্গজাকা মন্ত্রীবক্রক ইরানী প্রেসিডেন্ট মাসুদ পেজেন্সকিয়ান আর্মেনিয়ানি মন্ত্রীবক্রক নিকুস পাসিনিয়ান বাইব বখাকনী কক সালাইমাও আচুকা হরলম্ব মন্ত্রী বক্রক মসাং মোদী সাকা ইরান তাই ভারতনি কদুকমা জরানি বায়বচারী হালকন তাইব খরা খাইনানতই ককলাম্ব সালাইজাকা মন্ত্রী বক্রক সাকা ইরান টংসুকাই টংকচাং সংসাইতি সানা নাহারজাক বেবাক কক চংমুঙ্গ ভারত চুবাচু রুই থাঙ্গনে বসকাং সেপ্টেম্বর তালনি সাল নুচি চারো এডিসি ভিলেজ কমিটি চংমারি সংসারজাগান তিনি টং ন কতর ককটমা থমনে রং থম্ব হাস্টে চংমারি কমিশনার ডক্টর প্রদীপ কুমার চক্রবর্তী ভিলেজ কমিটি চংমারি জরা বুতং সাকলাইকা খনা চংমারী ককমুং কারিজাগান খনানী সিমিন চংবলাই ইয়াচাকানী সামুব চেংজাগান চংবলাই ইয়াফারানী পাইথাক সাল সেপ্টেম্বর তালনি সাল চারো সেপ্টেম্বর তালনি সাল চুকু চংবলাই রকনা আমজক নাইজাগান চংবলাই রসাই নাহানী পাইথাক সাল সেপ্টেম্বর তালনি সাল সিসাব বসকাং সেপ্টেম্বর তালনি সাল নুচি চারো ফুংনি দামসিনিসিমি সারিক দামব্রী জরা বোট নাহার জাগান তাইসা বোট নাহানা নাংখাই নাহার জাগান বসকাং অক্টোবর তালনি সাল তাম্ব বোট লেখা জাগান অক্টোবর তালনি সালবাও ফুং দামচারনিসিমি হাস্টে চংমারী কমিশনার সাকা তিনি চংমারী সালজোরা সাকলাইজাকমনি লগি লগিন এডিসি ভিলেজ কমিটি আমচয় চংমারী তমু রাইজা সামুগ ফনাজাকা চংমারী সংসারজাগান বারা চারচিসিনী ভিলেজ কমিটি নই সাই ডগ্রা থামচি ব্রী বুথ কেন্দ্রনি আচুকথাই ব্রী সাই বারা চুকুচিসিনীও বুথ ইয়াচক জাগান সা সাই বারা বাচি বুথ কেন্দ্র ভিলেজ কমিটি চংমারী ও যতই বুটা টঙ্গো খরক চুকু রাসাই ডগ সা সাই সিনিরা ডগ চি আবনি বিশিং চলা বুটা টঙ্গো খরক ব্রী রাসাই চাচিসা সাই চুকুরা চুকু তাই ব্রী বুটা টঙ্গো খরক ব্রী রাসাই সিনিচি চুকু সাই চারা ব্রী চিবা তাই সিডনী বুতার দো খরক দক খোচাটা কলাই ও ভিলেজ কমিটি পাইথাক চংমারী ইংখা বিশি নুই সাই চিদক ফেব্রুয়ারি তালনি সাল নুচি ব্রীয় জিথাম হাস্টে বিধানসভা সালতাননি ফিলচি অধিবেশন তিনি সানজাও পাইসুকা স্পিকার রামপদ জমাতিয়া অধিবেশন চংজিয়া জরেন বাকে তিনি মথাক তনিমা সাকলে মংরিকা এমপি বিপ্লব কুমার দেব তিনি উদয়পুরনি নেতাজি সুভাষ রুংন কতর সংজাজাক যুব সংবাদ সামুং বুতাঙ্গ মানজাকা পান্ডব ব পরিণায় তাই ফরংনাই রকবাই ককলাম সালাইকা আকাশবাণী আগরতলা কেন্দ্রনি অকক্তমা খনাই তংবায়ু আকাশবাণী ককটমা আপডেট মানার বাকে লগ ইন খাইডি www.newsonair.com নিউজ অন এয়ার এপস ফলো খাইডি হদালম্ব ফেসবুক তাই এক্স হ্যান্ডেল অল ইন্ডিয়া রেডিও নিউজ তাই ইনস্টাগ্রাম পেজ এ আই আর নিউজ এলার্টস নাইডি অফিসিয়াল ইউটিউব চ্যানেল নিউজ অন এ আই আর
आबनो करिबो आकाशवाणी आगुटला केन्द्र कक्तमा अपडेट मानाखाय एक्स ह्यान्डल आकाशवाणी न्यूज आगुटला फेसबुक एआईआर न्यूज आगुटला ताई युट्युब आकाशवाणी न्यूज आगुटला व नायना नांगन मन्त्रीक्रा प्रोफेसर डाक्टर माणिक साहा साका हास्ते भारत बांग्लादेश हायुं बेरमनि आरि आमसायो सारा दक किलोमिटार सो बुसु गोनां सरनि बेरारिमानि सामुं पाइसुका आबनो कारै गुबुनि बुसु गोनां सरनि बेरा सोनामनानि सामुं दाक्तिन पाइसुग्रिना बागै हास्ते हापां केन्द्र हापांनि मकल कायरि जाखा तिनि बिधान सभा एमएलए सुदीप सरकारनि सुमुंनो फिरगै मन्त्रीक्रा कक्थुमरिखा बतायबो साका थानाय बिसिक थांबो हास्तेनि हायुं बेरमनि आरि आमसियो राइजा सायते हापमानि बेसेबो जतय बुरिरा बुरिसि दक पातिमुं हास्तेनि जुदा जुदा थानव बमुं तिसाजाक दंगु विधान सभाव तमुं राइजा मानियानि कक सिलचाय स्पीकार रामपद जमातिया तिनि विधान सभानि पाइथाक सालो पुइला बखाकन एमएलए सुदीप राय बर्मन तिख्लायरिका तिनि सुमुंनि पाइथाक फाइचिं एमएलए मोसां बर्मन डिजिपी अनुराग थैमानि नतै ककति छाका स्पीकार ककति छामन सानानि गसिमुंग्रिया अंमाबाय एमएलए मोसां बर्मन स्पीकारनि चेयारनि बुसकाङो थाङै गेरेबका सिपिआईएमनि एमएलए रकबो आरो मानजाग्लायखिया चिरक मकक उंलायमाबाय चंजाक सामुं बुतां केबेंजाखा स्पीकार एमएलए मोसां बर्मन हजाक खालायरफान चिरक मकक थागिया अंमाबाय स्पीकार मोसां जमातिया एमएलए मोसां बर्मन तिनिनि अधिवेशननि तिख्लायरिना दागिखा और जरा कंग्रेस टाइ सीपीएम ने एमएलए रोबोट क्लाइका मंत्रियोंकरा प्रोफेसर डॉक्टर माणिक साहा साका थानाय बिसिकतांबो हासनि बसों लाहार सनामना ता नाकिनि क्लाइना बागै जतय रां खक सारा बाजिथाम रुजाक बायखा तिनि विधान सभाव एमएलए रंजित दास नि सुमुन फिरगै मंत्रियोंकरा कक्थुम रखा एमएलए निर्मल विश्वास नि ताइके सुमुंग बसाका ताबुक हास्तेव नुइरा नुचि चार किलोमिटार कलक बसों लाहार नि काइचिसा फाइचिंग लाहार ताइ जायजर तांगबुतांग सनामजागै दंगो एमएलए तुफा हुचानी सुमुं काइचान फिरगै मन्त्रीक्रा साका हास्तेव इ खेपेन नुइरा ब्रै दशमिक ब्रैबा किलोमिटार लाहार डाबल लेन खलाइजाका गुबुनि हास्ते लाहारकन रेम बाय रेम्ब डाबल लेन खलाइनानि वानसुक्ता दंगो मन्त्रीक्रा प्रफेसर डाक्टर माणिक साहा साका थानाय बिसिकतांब हास्तेव साइबा क्राइम बाय गदालजाक सारा बाचिबा दरबार पुलिस नि थानि बमुं तिसाजाक दंगो आबनि बिसिं दक्सिनि दरबार आमजमुं पाइसुका ताइ खरक बाचि ब्रै कक सिलचाजाकन रमजाखा तिनि विधान सभाव एमएलए जहर चक्रवर्ती ताइ सुदीप सरकन सुमुंन फिरगै मन्त्रीक्रा कक्थुम रेखा थोंलाइमानि कक्तुमा सदर स्कुल ब्रेमनि क्रिकेटर तिनि आसाम राइफल रान सारा सिनिचि ब्रै बाय विजय कुमार गार्ल स्कूल मेचिनखा आसाम राइफल नंगै अनुष्का तुदु रान सारा चिचार खलाइका ताइके थमुंग प्रणबानन्द विद्या मन्दिर रान सारा नुचिबा बाय हलिक्रज स्कूल मेचिनखा फिल चिताम नर्थ इस्ट जून छोटार चैम्पियनशिप सिक्किमनि छोटारकनि काहाम मानमारि मि आसामनि गुवाहाटीव संजाजाक बाताइमाव सिक्किमनि लखन अधिकारी मास्टार मेन्स मितार काइचि एयार पिस्टल साग बायथां केटागरीव ब्रुन मेडल मानखा नर्थ इस्ट जुनाल बेराम सिक्किमनि अबन पैला केब छोटार मेडल मानो अबन कारैब अनु छेत्री मितार काइचि एयार पिस्टल ताइ तसेरिं यां देन बुटिया मितार काइचि एयार राइफल बेदग फिल्ड डक्सि चुकु नेशनल शुटिं चैम्पियनशिप नि नुइसाइ नुचिदक नि बागै टिकिखा नबरतिबानि कक्टुमा नबरतिबार नायखुनि बखाखै साजाका त्रिपुरा न खबै मणिपुर नागालेण्ड ताइ मिजोराम नि क्यासो थायो खना गोबांखै वाते वाइ मानो यां हास्तेव खना सालनि तुमारि साखाव थामजिब्रै डिग्री ताइ खामाव नुचिदक डिग्री सेल्सियास नि गानगिनि व तंगै मानो तिनि सालनि तुमारि साखाव थामजिब्रै दशमिक स्नि डिग्री ताइ खामाव नैजिबा दशमिक सात डिग्री सेल्सियास पाइथाग कक्टमा बुबाग्रक ताइबेसा परु राष्ट्रबक्रक कियकजाक भारत सुनामति छाना बागै सिख्ला हदन सेबुक सिमिन नाइटुगियाइ सामुं मानफुमुंग सार्थानानि कबका मन्त्री बक्रक तिनि किर्गिस्तानि बिस्केव हायुंनि अजरक बाय कक्लाम सालाइमाव आचुका बोसां सेप्टेम्बर तालनि साल नैजिचार एडिसि भिलेज कमिटिनि चंमारि संजाजागोन संजेगा जरानि बागै हास्ते विधानसभानि अधिवेशन मोथाक तनिमा तिनि साख्लायजाका कक्तुमा तिनिनि बागै अरन पाइखा उलनि कक्तुमा आवाय इंगान खना फुं दामसिनि सति ब्रैजिव'